0: Lindy! बेसी दूर जाए ना इधर आ इधर आ सुन अरे मौक बाती था धोत धोत धोत धोत धोत धोत इधिक तो इबार इचांगोत
1: उसी आधो पड़ो ना
0: हाँ हाँ ढोलाई ढोलाई इबार की बार अरे तू अरे तू सो अरे तू सो सॉरी सॉरी सॉरी अभिन्द अरे तू सो सॉ सॉ सॉ सॉ ले ले वही चीज़ तो तू काम कर हमें गायत्री चलाएं दीजिए हाँ अरे अरे तू पापा हाँ क्या लग गया पापा क्या ना देखी तो कान पाइते কেমন যেন শব্দ পাইছি বিন্দি এ বিন্দি আরে জলদি শুন শুন শুন শুন দিয়ালে কান লাগাই শুন তো হ্যাঁ হ্যাঁ কান লাগাই শুন কোনো কোনো শব্দ
1: ঠিক মতো মালুম হয়েছে না
0: হয়েছে না তো
1: লাই কিসের শব্দ বটা
0: হ্যাঁ কুচুলা হ্যাঁ মনে হয়েছিল জল বইছে
1: জল
0: হ্যাঁ ঠিক আছে তুই যা না না এখন টাইম লে চলবে নাই এখন শুধু কাম শুধু টাকা।